এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত মই বনশ্ৰী হাজৰিকা। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ব্ৰজমোহন প্ৰসাদ, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা, হৰমোহন বৰ্মন, ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত বিপুল কলিতা, আছিফ আহমেদ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা শুনিলে। আজিৰ বন্দনাত গুণীন্দ্ৰনাথ ওজাৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, ৰুদ্ৰ বৰুৱা আৰু সংগীসকলৰ কণ্ঠত নাম, প্ৰাণগোপাল দাসৰ কণ্ঠত লোকগীত, আকাশ আলী আহমেদ আৰু সংগীসকলৰ কণ্ঠত জিকিৰ আৰু অজিত কুমাৰ দত্তৰ কণ্ঠত ভজন শুনিলে।

প্ৰথমে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহ আজি পুৱা 6:15 জ্যোতিষ্মিতা তালুকদাৰৰ কণ্ঠৰ ভজন, 6:20 জগদীশ ৰয় কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানত দীপেন বৰুৱা, নীলাক্ষী দেৱী, অসীম জ্যোতি বৰুৱা, পাপৰি শৰ্মা আৰু প্ৰসন্ন লালৰ কণ্ঠৰ গীত।

संगीत आज का गीत स्वर संगम गुंजन प्रादेशिक संगीत और नजराना বিয়লি তিনি বজাৰ পৰা আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত 7:45 যুৱ কৰ্মশালা শিতানত অসমীয়া চিৰসেউজ গীতৰ দ্বিতীয় অংশ শুনিবলৈ পাব। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী মঞ্জুষ্ণা মহন্ত গোস্বামী, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

7:10 চৰকাৰৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এক বিশেষ অনুষ্ঠান, লগতে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান আৰু মনালিছা দাসৰ কণ্ঠৰ আধুনিক গীত, নিশা 8:30 ভজনৰ অনুষ্ঠান, নিশা 9:30 ৰামধেনু, নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বেলা চৌধুৰীৰ কণ্ঠসংগীত ৰাগ ইয়ামান।

এইবাৰীয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ অনুষ্ঠান সূচী সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানৰ আলোচনাৰ বিষয় জলবায়ু পৰিৱৰ্তনৰ বাবে ৰেচম শিল্পই মুখামুখি হোৱা প্ৰত্যাহ্বান। আলোচনাত অংশ ল'ব বিদ্যুৎনাথ চৌধুৰী আৰু আতাউৰ ৰহমানে, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 7:30 দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ তৃতীয় খণ্ড শুনিবলৈ পাব। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। দিনৰ 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 11:30 বিজ্ঞান ধাৰাবাহিক অনুষ্ঠানত জলবায়ু পৰিৱৰ্তন আৰু পৃথিৱীৰ ভৱিষ্যতৰ D50 খণ্ড, ৰচনা শ্যামাপ্ৰসাদ শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 তৃষাৰাণী শইকীয়াৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত দক্ষিণ গুৱাহাটী BED মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

জ্যোতিস্মিতা তালুকদাৰৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো জগদীশ ৰয় কণ্ঠৰ লোকগীত।

লোকগীত শুনিলে জগদীশ ৰয় কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছোঁ পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। প্ৰথমে এয়া গাইড ছবিত কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত, সংগীত এছ ডি বৰ্মনৰ।

মধুবন অনুষ্ঠানত এইবাৰীয়া লতা মঙ্গেশকৰ, ভূপেন্দৰ আৰু সংগীসকলৰ কণ্ঠত জুৱেল থিফ ছবিখনৰ ইতি গীত। সংগীত এছ ডি বৰ্মনৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰীয়া আশা ভোছলে, শামশাদ বেগম আৰু মহম্মদ ৰফিৰ কণ্ঠত CID ছবিৰ এটি গীত। গীতৰ কথা মজৰু চুলতানপুৰীৰ, সংগীত অপি নায়াৰৰ।

মধুবন অনুষ্ঠানত এইবাৰীয়া চিলচিলা ছবিত লতা মংগেশকাৰ, কিশোৰ কুমাৰ আৰু লগৰীয়াসকল। গীতৰ কথা জাভেদ আখতাৰৰ।

মধুবন অনুষ্ঠানত এইবাৰ মহম্মদ ৰফি আৰু গীতা দত্তৰ কণ্ঠৰ চুমন্তৰ ছবিৰ এটি গীত, গীতৰ কথা জান নিশাৰ আখতাৰৰ, সংগীত অপি নায়াৰৰ।

0: মধুবন অনুষ্ঠানত সেয়া আছিল অভিমান ছবিত লতা মঙ্গেশকৰ আৰু কিশোৰ কুমাৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। মধুবন অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এতিয়া 7:05 বাতৰি শুনি
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিদ দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ভাৰতে 2025-26 বিত্তীয় বৰ্ষত 7.7% অৰ্থনৈতিক বৃদ্ধি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। চলিত মাহ পৰ্যন্ত খেত বচাও অভিযানত দেশৰ 9,42,00,000 কৃষকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। CBSE দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম দিন কালিলৈকে বৃদ্ধি কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰতক পঞ্চম প্ৰজন্মৰ চুখয় SU-57 যুদ্ধ বিমান আগবঢ়োৱাৰ লগতে ভাৰততে যৌথ উৎপাদনৰ প্ৰস্তাৱ দিছে। আৰু ভাৰত আৰু আলহী দল আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট খেলখন আজি চণ্ডীগড়ত আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়তাৰে কৈছে যে ভাৰতৰ অৰ্থনীতিৰ ভেটি ব্যতিক্ৰমীভাৱে শক্তিশালী হৈ আছে। গোলকীয় অৰ্থনৈতিক সংকটৰ সময়তো 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 7.7% অৰ্থনৈতিক বৃদ্ধি লাভ কৰিবলৈ সমৰ্থ হৈছে। কালি সন্ধিয়া দামনত 2,970 কোটি টকাৰ ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শৃংখলা উদ্বোধন কৰাৰ পাছত সমবেত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ভাৰত বিশ্ব দ্ৰুত বিকাশশীল অৰ্থনীতিৰ দেশসমূহৰ অন্যতম। তেওঁ নাগৰিকসকলক নিশ্চয়তা দি কয় যে দেশে সংস্কাৰমূলক পদক্ষেপ, ব্যাপক আন্তঃগাঁথনিমূলক উন্নয়ন তথা দুখীয়া শ্ৰেণীৰ লোকৰ বাবে কল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে অগ্ৰগতিৰ পথত আগবাঢ়িছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে শক্তিখণ্ডৰ আত্মনিৰ্ভৰশীলতাত গুৰুত্ব প্ৰদান কৰি কয় যে বিশ্বই সেউজ ভৱিষ্যতৰ দিশে আগবাঢ়িছে আৰু ভাৰতে অৰ্থনৈতিক বিকাশ তথা পৰিৱেশতন্ত্ৰ সংৰক্ষণৰ মাজত ভাৰসাম্য স্থাপন কৰি এই দিশত সক্ৰিয়ভাৱে আগবাঢ়ি গৈছে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে চুৰাটত 18,000 কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প মুকলি কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ভাৰতৰ মুঠ নবীকৰণযোগ্য শক্তি সামৰ্থ 250 গিগাৱাট বুলি উল্লেখ কৰি কয় যে গুজৰাটে অকলেই 50 গিগাৱাটৰ অৰিহণা আগবঢ়াই আহিছে। তেওঁ লগতে কয় যে দেশে শক্তিখণ্ডত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে সৌৰ শক্তিৰ পৰা সেউজ হাইড্ৰজেন আৰু সেউজ এমনিয়ালৈ গতি কৰাৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালন কৰিছে। চুৰাটৰ পৰিৱৰ্তিত যাত্ৰাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে মহানগৰখনক সেউজ মহানগৰলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে।
2: দুনিয়া অব হৰিত যুগ কি তৰফ গ্ৰীন ফিউচাৰ কি তৰফ বহুত হি সাৱধান হো চুকি হে। ভাৰত ভি গ্ৰীন গ্ৰোথ পৰ বহুত অধিক কাম কৰ ৰহা হে। और इसमें भी गुजरात राज्य है जिसने इस शताब्दी के प्रारंभ में ही सरकार में क्लाइमेट चेंज का अलग डिपार्टमेंट बनाया था और गुजरात के चारणका गांव में भारत का पहला सोलर पार्क भी बनाया गया था।
1: কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চলিত মাহ পৰ্যন্ত খেত বচাও অভিযানত দেশৰ 9,42,00,000 কৃষকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। কৃষি ক্ষেত্ৰত নিয়ন্ত্ৰিত সাৰ প্ৰয়োগ বৰ্তমান ৰাষ্ট্ৰজোৰা গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছে। কৃষি ক্ষেত্ৰত সাৰৰ নিয়ন্ত্ৰিত ব্যৱহাৰ, ভূমিৰ উৰ্বৰ শক্তি অটুট ৰখা আৰু বৃহনক্ষম কৃষি পদ্ধতি অনুশীলন কৰাৰ অৰ্থে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে এই অভিযানৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় কৃষিমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি এই অভিযানৰ অধীনত 17,800খন সজাগতা অনুষ্ঠান আয়োজন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে দেশৰ 6,98,00,000 কৃষকক সামৰি লোৱা হৈছে। ইয়াৰ উপৰি প্ৰায় 3,700টা প্ৰশিক্ষণ অনুষ্ঠানৰ আয়োজন কৰি কৃষকসকলক সাৰৰ নিয়ন্ত্ৰিত ব্যৱহাৰ, ভূমি স্বাস্থ্য পৰিচালনা আৰু বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ ক্ষেত্ৰত 1,57,00,000 অংশগ্ৰহণকাৰীক প্ৰশিক্ষণ দিয়া হৈছে। প্ৰকাশ কৰা অনুসৰি 8,850টা ক্ষেত্ৰ প্ৰদৰ্শনৰ জৰিয়তে কৃষকসকলক জৈৱিক সাৰৰ ব্যৱহাৰ আৰু বিকল্প কৃষি উৎসসমূহৰ বিষয়েও অৱগত কৰোৱা হৈছে। এই প্ৰদৰ্শনৰ জৰিয়তে দীৰ্ঘদিনৰ বাবে ভূমিৰ উৎপাদনশীলতা ধৰি ৰখা আৰু কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰৰ ব্যাপক ব্যৱহাৰ ৰোধ কৰাৰ বাবেও ব্যৱস্থা লোৱা হৈছে। CBSEয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম দিন কাইলৈ পৰ্যন্ত বৃদ্ধি কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোর্ডৰ সূত্ৰই কয় যে শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীসকলে স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চি বি এছ ই কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 জুন বুলি ঘোষণা কৰা হৈছিল। চলিত 2026 চনৰ বৰ্তমানলৈকে মুঠ 1076গৰাকী ভাৰতীয় নাগৰিকক আমেৰিকাৰ পৰা ভাৰতলৈ উভতাই পঠিওৱা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰি কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে প্ৰকাশ কৰে যে ইয়াৰ পূৰ্বে 2025 চনত 3567গৰাকী ভাৰতীয়ক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। তেওঁ উল্লেখ কৰে যে আইনী প্ৰব্ৰজন প্ৰক্ৰিয়া সুৰক্ষিত ৰাখি অবৈধ প্ৰব্ৰজন ৰোধ কৰা পন্থা সন্দৰ্ভত নতুন দিল্লী আৰু ৱাশ্বিংটনে যৌথভাৱে কাম কৰি আছে। ভাৰতত অবৈধভাৱে বসবাস কৰা বিদেশী নাগৰিকসকল সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে ইয়াৰ বাবে দেশত নিৰ্দিষ্ট আইন আছে। বিশেষকৈ অবৈধ বাংলাদেশী নাগৰিকসকলক উভতাই পঠিওৱাৰ বাবে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক ব্যৱস্থা আছে। ভাৰতে এনে গোচৰসমূহ বাংলাদেশ চৰকাৰলৈ নাগৰিকত্ব পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে উভতাই পঠিওৱাৰ ব্যৱস্থা কৰা হয়। অৱশ্যে তেনে বহু অনুৰোধ বৰ্তমানো বাংলাদেশৰ তৰফৰ পৰা বিবেচনাধীন হৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সম্পৰ্ক অতি শক্তিশালী আৰু ই বহু বছৰ ধৰি অব্যাহত আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা সুদৃঢ় কৌশলগত অংশীদাৰিত্বৰ কথা দোহাৰি নতুন দিল্লীক ৰাছিয়াৰ পঞ্চম প্ৰজন্মৰ অত্যাধুনিক যুদ্ধ বিমান ছুখই SU-57 আগবঢ়োৱাৰ লগতে ভাৰততে ইয়াৰ যৌথ উৎপাদনৰ প্ৰস্তাৱ দিছে। ছেইণ্ট পিটাৰ্ছবাৰ্গ অৰ্থনৈতিক মঞ্চৰ বৈঠকত বিশ্ব ৰাজশাৰীৰ সংবাদ সংস্থাসমূহৰ মুৰববীসকলৰ সৈতে হোৱা এটা বাৰ্তালাপত ৰাষ্ট্ৰপতি পুটিনে কয় যে এই যুদ্ধ বিমান কাৰ্যসূচীত নতুন দিল্লীক অন্তৰ্ভুক্ত কৰিবলৈ মস্কো এতিয়াও অত্যন্ত আগ্ৰহী। ইয়াৰ উপৰি সংহত আকাশী প্ৰতিৰক্ষা ব্যৱস্থাসহ অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা ক্ষেত্ৰতো ভাৰতৰ সৈতে একেলগে কাম কৰিবলৈ ৰাছিয়া সাজু বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰতে সম্প্ৰতি থলুৱাভাৱে সুদৰ্শন চক্ৰ শীৰ্ষক আকাশী প্ৰতিৰক্ষা ব্যৱস্থা বিকশিত কৰি আছে আৰু ৰাছিয়াৰ পৰা ক্ৰয় কৰা S-400 মিছাইল প্ৰণালী ইয়াৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'ব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ পূৰ্বে আমেৰিকাৰ নিষেধাজ্ঞা জাৰি কৰাৰ সকিয়নিৰ মাজতো ভাৰতে ৰাছিয়াৰ সৈতে 5টা S-400 মিছাইল প্ৰণালী ক্ৰয় কৰাৰ বাবে $5 বিলিয়ন এখন চুক্তিত স্বাক্ষৰ কৰিছিল আৰু ইতিমধ্যে ইয়াৰে 4টা স্কোৱাড্ৰন ভাৰতক হস্তান্তৰ কৰা হৈছে। ভাৰতে পাকিস্তানৰ অবৈধ দখলত থকা গিলগিত বাল্টিস্তান বিধানসভাৰ তথাকথিত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনাক লৈ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কাইলৈ অৰ্থাৎ 7 জুনত এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। ভাৰতে পুনৰবাৰ স্পষ্ট কৰিছে যে 1947 চনত জম্মু আৰু কাশ্মীৰৰ ভাৰতত অন্তৰ্ভুক্তিৰ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছৰে পৰা গিলগিত বাল্টিস্তানসহ সমগ্ৰ জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চল ভাৰতৰ এটি অবিচ্ছেদ্য অংগ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে পাকিস্তানৰ এনে প্ৰচেষ্টাই অবৈধভাৱে দখল কৰি ৰখা অঞ্চলসমূহত চলি থকা মানৱাধিকাৰ উলংঘন, ৰাজনৈতিক দমন বা স্বাধীনতা খৰ্ব কৰাৰ দৰে মূল বিষয়সমূহ লুকুৱাব নোৱাৰে। নতুন দিল্লীয়ে পাকিস্তানৰ এই কাৰ্যকলাপক সম্পূৰ্ণৰূপে নস্যাৎ কৰাৰ লগতে দৃঢ় স্থিতি প্ৰকাশ কৰিছে যে পাকিস্তানে অবৈধভাৱে দখল কৰি থকা ভাৰতীয় ভূখণ্ডসমূহ অনতিবিলম্বে খালী কৰিব লাগিব। ভাৰত আজি চণ্ডীগড়ৰ মোল্লানপুৰৰ মহাৰাজা য়দৱিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আলহী দল আফগানিস্তানৰ বিৰুদ্ধে এখন টেষ্ট খেলত অৱতীৰ্ণ হ'ব। 2018 চনৰ পাছৰ পৰা এয়া হ'ব ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। শুভমন গিলে ভাৰতীয় দলটোক নেতৃত্ব দিব। খেলখন পুৱা 9:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্ৰ টেষ্ট খেলখনৰ উপৰি 3খনীয়া এদিনীয়া শৃংখলাতো ভাগ ল'ব। এই খেলকেইখন ক্ৰমে অহা 13, 17 আৰু 20 জুনত অনুষ্ঠিত হ'ব। ভাৰতে 2025-26 বিত্তীয় বৰ্ষত 7.7% অৰ্থনৈতিক বৃদ্ধি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। চলিত মাহ পৰ্যন্ত খেত বচাও অভিযানত দেশৰ 9,42,000 কৃষকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম দিন কাইলৈ পৰ্যন্ত বৃদ্ধি কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰতক পঞ্চম প্ৰজন্মৰ ছুখই SU-57 যুদ্ধ বিমান আগবঢ়োৱাৰ লগতে ভাৰততো যৌথ উৎপাদনৰ প্ৰস্তাৱ দিছে আৰু ভাৰত আৰু আলহী দল আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট খেলখন আজি চণ্ডীগড়ত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে নিৰ্মালী দাসৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ নিৰ্মল প্ৰভা বৰদলৈৰ গীতৰ কথাৰে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত।

ক্ষমা কৰিব, গীতটি আমি শুনাব নোৱাৰাৰ বাবে দুঃখিত। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ এয়া ডক্টৰ অনিমা চৌধুৰীৰ কণ্ঠৰীতি গীত। গীতৰ কথা হেমেন হাজৰিকাৰ।

আধুনিক গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী ডক্টৰ অনিমা চৌধুৰী। গীতৰ কথা আৰু সুৰ মৃণাল কুমাৰ চৌধুৰীৰ।

আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা তেওঁনত জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথেমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয় লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যন, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰাইট, মেণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ মেকানিক, ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ মেকানিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেটৰ 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। ঠিকনাটি পুনৰ কৈছো, indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস।

অমিত দাসে কালি টিবি মুক্ত ভাৰত অভিযানৰ জিলা পৰ্যায়ৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ আৰু তদাৰকীৰ উদ্দেশ্যে শিৱসাগৰ জিলা ভ্ৰমণ কৰে। এই ভ্ৰমণকালত তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এক্স-ৰে কেন্দ্ৰটো পৰিদৰ্শন কৰি চিকিৎসালয়ৰ অধীক্ষকৰ সৈতে মত বিনিময় কৰে। শ্ৰীদাসে ৰাজমাই চাহ বাগিচাত আয়োজিত নিক্ষয় শিবিৰত বাগিচাৰ চিকিৎসা বিষয়া, ব্যৱস্থাপক আৰু সহকাৰী ব্যৱস্থাপকৰ সৈতে আলোচনা কৰে। পৰৱৰ্তী সময়ত আঠাবাৰী চাহ বাগিচাৰ নিক্ষয় শিবিৰৰ এনএল এক্স-ৰে সেৱা পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত জিলাখনৰ DTO NTEPৰ লগতে বিভাগটোৰ অন্যান্য কৰ্মচাৰীসকল উপস্থিত থাকে। জিলাখনত টিবি নিৰ্মূলৰ বাবে চলি থকা কাৰ্যসূচীৰ অগ্ৰগতি প্ৰশংসা কৰি শ্ৰীদাসে অধিক সক্ৰিয় আৰু সমন্বয়েৰে অভিযান আগবঢ়াই নিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহান জনায়। ডিব্ৰুগড়ত কালি জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত ভাৰতীয় মহিলা ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা অসম জীয়ৰী উমা ছেত্ৰীক সম্বৰ্ধনা জনোৱা হয়। জিলাখনৰ জালান আউটডোৰ ষ্টেডিয়ামত চলি থকা লিবাৰ্টি কাপ মহিলা T20 ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা অসমৰ খেলুৱৈগৰাকীক জিলা ক্ৰীড়া সন্থাৰ সভাপতি, সম্পাদক আৰু ভালেসংখ্যক বিষয়ববীয়া তথা সদস্যই গামোচা, চেলেং চাদৰ, মুগাৰ সাজ আৰু ফুলৰ থোপাৰে আদৰণি তথা সম্বৰ্ধনা জনায়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ উমা ছেত্ৰীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি আনন্দিত হোৱা বুলি প্ৰকাশ কৰাৰ লগতে জালান আউটডোৰ ষ্টেডিয়ামৰ আন্তঃগাঁথনিৰ প্ৰশংসা কৰে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্টজ ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ গীতৰ কথাৰে শিল্পী জ্যোতিপ্ৰকাশ দাস।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ এয়া ৰুবি সিংহৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ, সুৰ শিল্পীৰ নিজৰ।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীক আজি নিযুক্তি, সাতদিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 60% বৃদ্ধি, বিধায়ক কৃষ্ণ কমল তাঁতী আৰু তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি, চলিত শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল বাধ্যতামূলক কৰাৰ বাবে এছ চি ই আৰ টিৰ সিদ্ধান্ত আৰু চণ্ডীগড় ক্ৰিকেট ষ্টেডিয়ামত আজি আলহী দল আফগানিস্তানৰ বিৰুদ্ধে ভাৰত টেষ্ট খেলত অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণৰ পাছতে কালি সন্ধিয়া নৱগঠিত চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। লোকসেৱা ভৱনত হোৱা কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো মন্ত্ৰী উপস্থিত থাকে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেবিনেট বৈঠকত হোৱা বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সংবাদমেলত প্ৰকাশ কৰা অনুসৰি অহা 7 দিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰা হ'ব। আনহাতে আজিৰ ভিতৰতে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সংবাদমেলতে প্ৰকাশ কৰে। কালিৰ কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া ভাট্টা বৰ্তমানৰ 58%ৰ পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত ৰাজ্য চৰকাৰৰ 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। কেবিনেট বৈঠকত গ্ৰহণ কৰা আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰা হ'ব। 2 কোটি টকাৰ ভিতৰত 10% টকা অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব, অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য কামত খৰচ হ'ব।
1: এই বছৰ আমি এমএলএ এৰিয়া ফাণ্ড 1.5 কোটি টকালৈকে বৃদ্ধি কৰিছোঁ আৰু 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে ই বৃদ্ধি হ'ব। এই বছৰ 1.5 কোটি ৰখাৰ মূল উদ্দেশ্যটো হৈছে, যিহেতু আধা সময় পাৰ হৈ গ'ল, এই বছৰ ই 1.5 কোটি হ'ব, অহা বছৰ ই 2 কোটি টকালৈকে বৃদ্ধি হ'ব। এই 2 কোটি টকাৰ 10% আমি এনেকে ৰাখিছোঁ য'ত নেকি স্কুলৰ ফেন এখন লাগে, ক'ৰবাত নামঘৰত তাল এযোৰ লাগে বা কোনোবা দিব্যাংগক হুইল চেয়াৰ এখন লাগে, তেনেকুৱা কিছু আমি চোকা ল'ৰা এজনক কেতিয়াবা লেপটপ এটা দিব লাগে, শিক্ষাৰ্থী এজনক, এনেকুৱা 10% টকা আমি ইনষ্ট্ৰুমেণ্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছোঁ।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা অনুসৰি অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় উন্নয়ন পৰিষদ গঠন কৰি ৰাজধানী চহৰখন 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিতীয় ৰাজধানী চহৰখনৰ উন্নয়নৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজধানী

0: অধ্যক্ষ হিচাপে অনুমোদন জনায়। অধ্যক্ষগৰাকীয়ে কেবিনেট মৰ্যাদা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে। দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ ডিব্ৰুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু ক্ষেত্ৰীয় পৰ্যায়ৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশ কৰিডৰ আৰু নগৰ সম্প্ৰসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব। একেদৰে ডিব্ৰুগড় জিলা আয়ুক্তগৰাকীৰ সদস্য হিচাপে আৰু দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া, ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত আৰু ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকী সদস্য হিচাপে থাকিব। ইয়াৰ লগতে জিলাখনৰ সকলো বিভাগৰ জিলা পৰ্যায়ৰ মুৰববী বিষয়াসকল পদেন সদস্য হিচাপে থাকিব।
1: যোৱা চৰকাৰৰ সময়ছোৱাত আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰিছিলো। আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ৰ ৰাজধানী পৰিসৰ কিমান হ'ব তাক নিৰ্ধাৰণ কৰে আৰু ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি নামেৰে এটা নতুন অথৰিটিৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ছেকেণ্ড কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী হ'ব, তেখেতৰ কেবিনেট ৰেংক থাকিব, দহুৱা ছেক্ৰেটৰী তাৰ মেম্বাৰ থাকিব, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড় তাৰ মেম্বাৰ থাকিব, চি অ জিলা পৰিষদ কমিশ্যনাৰ ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেচন আৰু আমাৰ ডিষ্ট্ৰিক্টৰ হেড অব দ্য ডিপাৰ্টমেণ্টবিলাক তাৰ এক্স অফিচিঅ মেম্বাৰ হ'ব।
0: কালিৰ কেবিনেটে বিদ্যালয়সমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তৃতীয় বৰ্গৰ পদলৈ পদোন্নতি প্ৰক্ৰিয়া সুসংগঠিত আৰু নিয়ন্ত্ৰিত কৰাৰ উদ্দেশ্যে অসম মাধ্যমিক শিক্ষা সেৱাবিধি 2026ৰ সংশোধনী প্ৰস্তাৱত অনুমোদন জনায়। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰঙাপাৰৰ বিধায়ক কৃষ্ণকমল তাঁতী আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়ে। চলিত শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল অধ্যয়ন বাধ্যতামূলক কৰা হ'ব। এই সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা মিছন সমন্বয়ক আৰু শিক্ষক শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষসকললৈ ৰাজ্যিক শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ এছ চি ই আৰ টিৰ তৰফৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছে। ইয়াৰ লগতে পাঠ্যপুথি, শ্ৰেণীকোঠাত পাঠদান মূল্যায়ন সম্পৰ্কীয় নিৰ্দেশনা সংলগ্ন কৰি দিয়া হৈছে। এছ চি ই আৰ টিৰ সঞ্চালকে জাৰি কৰা নিৰ্দেশনা অনুসৰি দুয়োটা বিষয়েৰে পাঠদান চলিত জুনৰ পৰাই আৰম্ভ হ'ব। এছ চি ই আৰ টিয়ে ইতিমধ্যে ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু অসমৰ ভূগোল শীৰ্ষক পাঠ্যপুথিকেইখন পৃথকে পৃথকে প্ৰণয়ন কৰি উলিয়াইছে। মূলতঃ অসমৰ সমৃদ্ধ ইতিহাস আৰু ভৌগোলিক বৈচিত্ৰ্যৰ বিষয়ে শিক্ষাৰ্থীসকলৰ জ্ঞান অৰ্জনৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম দিন কাইলৈ পৰ্যন্ত বৃদ্ধি কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে কয় যে শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চি বি এছ ই কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 জুন অৰ্থাৎ আজি বুলি ঘোষণা কৰা হৈছিল। অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজাদিন। এইগৰাকী প্ৰতিথযশা শিল্পীয়ে 1959 চনত মুক্তি পোৱা নিব বৰুৱাৰ ছবি আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে ছবিৰ সংগীত পৰিচালনাত আত্মপ্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত অৰ্থাৎ 1969 চনত তেওঁ ডঃ বেজবৰুৱাত প্ৰথমবাৰলৈ স্বাধীনভাৱে সংগীত পৰিচালনা কৰে। দুখন বাংলা ভাষাৰ ছবিকে ধৰি মুঠ 27খন ছবি তেওঁ স্বাধীনভাৱে সংগীত পৰিচালনা কৰিছিল। ৰমেন বৰুৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰো আছিল। তেওঁ কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস আদি ভালেসংখ্যক গীতিকাৰৰ গীতত সুৰ কৰিছে। অনিমা চৌধুৰী, পাহাৰী দাস, যুথিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুন ফুকন আদি কণ্ঠশিল্পীক তেওঁ ছবিৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজা দিনটো আজি গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। নিউ আৰ্ট প্লেয়াৰ্ছৰ কাৰ্যকৰী সদস্য তথা শিল্পী হুমায়ুন চৌধুৰীয়ে শিল্পীগৰাকীৰ জন্মদিন উদযাপন সন্দৰ্ভত এইদৰে কয়।
2: বিগত বছৰৰ দৰে এই বছৰো আমি ৰমেন দাৰ জন্মদিনটো নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত উদযাপন করিম আজি সন্ধিয়া 5:30 বজাত। রমেন দাই সুর দিয়া কিছু গীত আমার শিল্পী সকলে পরিবেশন করিব। তেখেতে সুর করা পরিচালনা করা গীতর আধারত নৃত্য পরিবেশিত হব। লগতে উৎপল বরপূজারিয়ে পরিচালনা করা বড়ুয়ার সংখ্যার তথ্যচিত্রখনও একটা অনুষ্ঠানত আমি প্রদর্শন করিম। আমি নিউ আর্ট প্লেয়ার্সর সকল সদস্যই রমেন দাক জন্মদিনত শুভেচ্ছা জ্ঞাপন করছো।
0: ডিব্রুগড়ৰ ঐতিহ্যমণ্ডিত হনুমান বক্স সুরজমল কানৈ মহাবিদ্যালয় চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা অচিৰেই আৰম্ভ হ'ব। এই সন্দৰ্ভত কানৈ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ডাক বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া আৰু ডাক বিভাগৰ হৈ ডিব্ৰুগড় মণ্ডলৰ ডাক অধীক্ষক হীৰেণ কুমাৰ গগৈয়ে এই চুক্তিত স্বাক্ষৰ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষই জনোৱা মতে অচিৰেই আৰম্ভ হ'বলগীয়া এই সেৱা ডি এইচ এছ কে মহাবিদ্যালয় উপ ডাকঘর নামে পরিচিত হব। এই ডাকঘরের জড়িয়ে ছাত্র ছাত্রীর সাধারণ জনতায় ডাক সেবা বেংকিং সেবার বিভাগের অন্যান্য সংলগ্ন সেবাসমূহ লাভ করব বলে আশা করা হয়েছে। ডিব্ৰুগড় আৰক্ষীয়ে কালি মাদকদ্ৰব্য বিৰোধী অভিযান চলাই আমোলাপট্টিৰ পৰা এজন সৰবৰাহকাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ মাদকদ্ৰব্য জব্দ কৰে। আমোলাপট্টিৰ ৰেল ক্ৰছিঙৰ সমীপত কালি নিশা চলোৱা এই অভিযানত শেখৰ নামৰ সৰবৰাহকাৰীজন আৰক্ষীৰ জালত পৰে। ভাৰত আজি চণ্ডীগড়ৰ মুল্লানপুৰৰ মহাৰাজা যাদৱিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আলহী দল আফগানিস্তানৰ বিৰুদ্ধে এখন টেষ্ট খেলত অৱতীৰ্ণ হ'ব। 2018 চনৰ পাছৰ পৰা এয়া হ'ব ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। শুভমন গিলে ভাৰতীয় দলটোক নেতৃত্ব দিব। খেলখন পুৱা 9:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্ৰ টেষ্ট খেলখনৰ উপৰি তিনিখনীয়া এদিনীয়া শৃংখলাতো ভাগ ল'ব। খেলকেইখন ক্ৰমে অহা 13, 17 আৰু 20 জুনত অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: অসম মন্ত্ৰীসভাৰ নতুন সদস্যৰূপে 12 গৰাকী বিধায়কৰ শপত গ্ৰহণ। মন্ত্ৰীসভাত স্থানীয় নেতাই স্থান নোপোৱাত বিভিন্ন দল সংগঠনৰ বিক্ষোভ। ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটীৰ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। ইয়াৰে অসম মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাতৰিটো দৈনিক জনমভূমি কাকতে জ্যোতি বিষ্ণু কলা মন্দিৰত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান, 12 মন্ত্ৰীৰ শপত, নতুন যাত্ৰা। দৈনিক অগ্ৰদূত কাকতে শপতগ্ৰহণ সম্পন্ন, অপেক্ষা বিভাগলৈ। আৰু অসমীয়া প্ৰতিদিন কাকতে আড়ম্বৰপূৰ্ণ পৰিৱেশত 12 নতুন মন্ত্ৰীৰ শপত শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিয়ে দি আছাম ট্ৰিবিউন কাকতত শীৰ্ষক ষ্টেট কেবিনেট এক্সপেনশ্যন, 12 MLAs টেক অথ এজ মিনিষ্টাৰ্ছ। এপিনে নতুন মন্ত্ৰীসকলৰ শপতগ্ৰহণৰ বিপৰীতে ৰাজ্যৰ কেইবাখনো জিলাত স্থানীয় জনপ্ৰতিনিধি বঞ্চিত হোৱাক লৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়িত হৈছে। এই সম্পৰ্কীয় একোটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে মন্ত্ৰীসভাত স্থান নিদিয়াত ক্ষোভ, মৰাণ মটক সংগঠনৰ বন্ধত ডিব্ৰুগড় তিনিচুকীয়া জিলা স্তব্ধ। আৰু দৈনিক অসম কাকতে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি নৰখাৰ ক্ষোভ, ৰাজপথত জ্বলিল টায়াৰ, ডিব্ৰুগড় তিনিচুকীয়াৰ ঠায়ে ঠায়ে মৰাণ মটকৰ সৰ্বাত্মক প্ৰভাৱ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পাছতে কালি নৱগঠিত চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত লোৱা সিদ্ধান্তসমূহ সন্দৰ্ভতো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিয়েল কাকতত বাতৰিটো শীৰ্ষক ডিছপুট টু স্পেইন, ₹500 ক্ৰ'ৰ ফৰ ছেকেণ্ড কেপিটেল ৰিজন, কেবিনেট ইনক্ৰিজেছ ডি এ অফ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ বাই 2%। দৈনিক অগ্ৰদূত কাকতেও বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটীৰ জালুকবাৰীত হোৱা এটা অগ্নিকাণ্ডৰ ঘটনাত সন্তান, অভিভাৱকসহ একেটা পৰিয়ালৰ 4 গৰাকী লোকৰ মৃত্যুৰ দুখজনক খবৰ এটা আজি অসমীয়া খবৰ কাকতে আগস্থান দিছে। আমাৰ অসম কাকতেও বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিবিচিৰ বিশ্বখ্যাত 9খন দৃষ্টিনন্দন আলোকচিত্ৰৰ মাজত গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা বাগৰুম্বা দহু অনুষ্ঠানৰ এখন চিত্ৰই দ্বিতীয় স্থান লাভ কৰাৰ বাতৰি এটা নিয়মীয়া বাতৰি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: গুৱাহাটীৰ উদ্যোগপতি তথা ভৰালী ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী নয়ন ভৰালীৰ যোৱা নিশা উজান বজাৰৰ বাসগৃহত 90 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। তেওঁ দীৰ্ঘদিন ধৰি স্মৃতি বিভ্ৰম ৰোগত আক্ৰান্ত হৈ আছিল। উল্লেখযোগ্য যে ভৰালী ব্ৰাদাৰ্ছ গুৱাহাটীৰ আটাইতকৈ পুৰণি আৰু প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌবিশ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল

বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীক আজি নিযুক্তি। 7 দিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 60% বৃদ্ধি। বিধায়ক কৃষ্ণ কমল তাঁতী আৰু তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি। চলিত শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল বাধ্যতামূলক কৰাৰ বাবে SCERTৰ সিদ্ধান্ত। আৰু চণ্ডীগড় ক্ৰিকেট ষ্টেডিয়ামত আজি আলহী দল আফগানিস্তানৰ বিৰুদ্ধে ভাৰত টেষ্ট খেলত অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্জ ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত নিবেদন কৰিছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। প্ৰথমে এয়া মন যায় ছবিত দিগন্ত ভাৰতী কণ্ঠৰ এটি গীত। Woo!

রূপালী ধ অনুষ্ঠানত এইবাৰীয়া ফানা ছবিত শান আৰু কৈলাশখৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা প্ৰসূন যোশীৰ, সংগীত যতীন ললিতৰ।

ৰূপালী ঢৌ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া আশা ভোঁসলে, আদিত্য নাৰায়ণ আৰু ৰিশা শৰ্মাৰ কণ্ঠত তাল ছবিৰ এটি গীত। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত এ আৰ ৰহমানৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্জ, ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আমাৰ এতিয়াৰ অধিৱেশনৰ ষ্টুডিঅ'ত মই বনশ্ৰী হাজৰিকা, মোৰ সৈতে ডিউটি ৰুমত ৰশ্মিতা কাশ্যপ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিবেক শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ, ট্ৰান্সমিটাৰত মিখিলেশ কুমাৰ ৰঞ্জন আৰু ৰমেন কুমাৰ শৰ্মা। প্ৰিয় শ্ৰোতা, নিবেদন কৰিছো গীতি মালিকাৰ গীত। প্ৰথমে এয়া কেশৱ মহন্তৰ গীতৰ কথাৰে দীপেন বৰুৱাৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা ৰমেন বৰুৱাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰৰ শিল্পী নীলাক্ষী দেৱী, গীতিকাৰ কেশৱ মহন্ত, প্ৰযোজনা ৰমেন বৰুৱাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ এয়া অসীম জ্যোতি বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কেশৱ দত্তৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী পাপৰি শৰ্মা, গীতৰ কথা প্ৰভাত চৌধুৰীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ প্ৰসন্নলালৰ কণ্ঠৰীতি গীত, গীতিকাৰ গীতা হাতীকাকতি, প্ৰযোজনা প্ৰসেনজিৎ ফাংচুৰ।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত নতুন ভাৰত ন ৰূপত।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: আজি সন্ধিয়া 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত 7:45 যুৱ কৰ্মশালা শিতানত অসমীয়া চিৰসেউজ গীতৰ দ্বিতীয় অংশ শুনিবলৈ পাব। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী মনোজ্যোৎস্না মহন্ত গোস্বামী, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত ন

নমস্কাৰ, সমশ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আমাৰ আজিৰ যুৱবাণী অনুষ্ঠান। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে মাইক্ৰফোনৰ সন্মুখত এয়া মই জ্যোতিষা বৰা আৰু মোৰ সৈতে আছে ডেইজি গগৈ।

ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল, সৰু মনৰ ডাঙৰ মানুহতকৈ ডাঙৰ মনৰ সৰু মানুহ শ্ৰেষ্ঠ।

শ্ৰোতাসকল, অনুষ্ঠানৰ আৰম্ভণিতে জানো আহক কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। সন্ধেক পাছতেই অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। মনালিছা দাসৰ আধুনিক গীত শুনিবলৈ পাব 6:10। 6:30 শুনিবলৈ পাব মিতালী দাসৰ কেইটিমান সুমধুৰ গীত। 7:45 নিবেদন কৰা হ'ব যুৱ কৰ্মশালা অনুষ্ঠানটি। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এইখিনিতে দিবলৈ লৈছো কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ এক আগতীয়া ৰেঙনি। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান আগবঢ়োৱা হ'ব 5:55। ক্ৰমে 6:10 আৰু 6:30 নিবেদন কৰা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটি। 7:45 আগবঢ়োৱা হ'ব হিপ হিপ হুৰৰে অনুষ্ঠানটি। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ প্ৰয়োজতা। এতিয়া নিবেদন কৰিছোঁ গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত পুনতেই শুনাবলৈ লৈছোঁ আজলি নৱ ছবিখনৰ পৰা এই দুটি সুমধুৰ গীত।

শ্ৰোতা বন্ধু, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছোঁ বলিউডৰ ছবি মাদাৰ ইণ্ডিয়াৰ পৰা শামশাদ বেগম, মহম্মদ ৰাফি, মান্না দে আৰু আশা ভোছলে আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এই দুটি গীত।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছোঁ 1969 চনত মুক্তি লাভ কৰা আৰু ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত ছবি ডক্টৰ বেজবৰুৱাৰ পৰা নিৰ্মলা মিশ্ৰ আৰু দীপেন বৰুৱাৰ কণ্ঠৰ দুটি গীত।

শ্ৰোতাসকলে মনোৰঞ্জন শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। মিডিয়াম এভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনো আহক আশা ভোছলে আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এই দুটি গীত।

শ্ৰোতাসকলে কিশোৰ কুমাৰৰ কণ্ঠৰ এই সুমধুৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনোচোন আহক মুকুতা ছবিখনৰ পৰা এই দুটি গীত।

শ্ৰোতাসকলে মুকুতা ছবিখনৰ পৰা দীপেন বৰুৱা কণ্ঠৰ এই সুমধুৰ গীত দুটি শুনিলে। প্ৰিয়শ্ৰোতা, মনোৰঞ্জনৰ শেষত এইবাৰ শুনাবলৈ লৈছো পড়োসন ছবিখনৰ পৰা লতা মংগেশকৰ, আশা ভোছলে আৰু সংগীতবৃন্দৰ কণ্ঠৰ এই গীতটি।

বাতৰি পাছতেই উভতি আহিছোঁ যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া শুনাবলৈ লৈছোঁ মনালিছা দাসৰ কণ্ঠৰ আধুনিক গীত।

বাতৰি পাছতে উভতি আহিছোঁ যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, অসমৰ জনপ্ৰিয় বিহু আৰু অসমীয়া সংগীত জগতৰ এটি অতি পৰিচিত নাম ভিতালী দাস। 1979 চনৰ 6 জুন তাৰিখে জন্মগ্ৰহণ কৰিছিল ভিতালী দাসে আৰু 1992 চনৰ পৰাই তেওঁ সংগীত জগতত সক্ৰিয়ভাৱে কাম কৰিছিল। তেওঁৰ সুমধুৰ কণ্ঠই হাজাৰ হাজাৰ প্ৰেমিক সংগীত প্ৰেমীৰ হৃদয় জয় কৰিছিল আৰু তেওঁ 5000ৰো অধিক বিহুগীত গাই থৈছে। তেওঁৰ কণ্ঠত গোৱা বহু বিহুগীত আজিও অসমবাসীৰ মাজত সমানে জনপ্ৰিয়। বিহু সংগীতৰ ক্ষেত্ৰত তেওঁক বিহুৰাণী বুলিও বহুতে অভিহিত কৰিছিল। শ্ৰোতাবন্ধু, শুনাবলৈ লৈছোঁ ভিতালী দাসৰ কণ্ঠৰ কেইটিমান সুমধুৰ গীত।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা 2 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ। শক্তিপীঠ কামাখ্যা ধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত প্ৰথম দিনাৰ খেলৰ অন্ত 3টা উইকেট হেৰুৱাই ভাৰতৰ 368 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে দলি দেৱী। এতিয়া শুনক বিতং বাতৰি। অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। ৰাজ্য চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। বিধায়ক পুঁজিৰ 2 কোটি টকাৰ ভিতৰত 10% অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব। অৰ্থাৎ 1,80,00,000 টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20,00,000 টকা অন্যান্য কামত ব্যয় হ'ব। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমানৰ 58%ৰ পৰা বৃদ্ধি কৰি 60% কৰাটো অনুমোদন জনাইছে। এই সিদ্ধান্তৰ ফলত 8,00,000ৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইদৰে কয়।
1: এই ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 500 কোটি টকা ব্যয় কৰিব অভাৰ এ পিৰিয়ড অফ 5 years। বাকী নৰ্মেল যি তাত স্কিম হৈ থাকে, ৰাস্তা ঘাট, স্কুল কলেজ, মেডিকেল কলেজ, এইবিলাকৰ উপৰিও অকল ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে, অভাৰ এণ্ড এবভ ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে 500 কোটি টকাৰ বাজেট অভাৰ এ পিৰিয়ড অফ 5 years আবণ্টন কৰিব। আৰু বৰ্তমান স্বাভাৱিকতে এই ডিব্ৰুগড় সদৰ সমষ্টিৰ বিধায়ক হিচাপে প্ৰশান্ত ফুকন ইয়াৰ অধ্যক্ষ হ'ব, কিন্তু পৰৱৰ্তী সময়ত এইটো পদেন পোষ্ট হ'ব। যোনেই ডিব্ৰুগড়ৰ বিধায়ক হয় তেওঁৱেই এই পদটোত অধিষ্ঠিত হ'ব।
0: তেজপুৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে পঠিয়াইছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। তেজপুৰৰ লিচুৰ প্ৰসাৰ আৰু প্ৰসাৰৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এই উৎসৱৰ আয়োজন কৰা হৈছে বুলি বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰকাশ কৰে। তেওঁ লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু শীৰ্ষক অভিযান লোৱা হৈছে বুলিও জানিবলৈ দিয়ে।
2: এই লিচু আয়োজন কৰাৰ কাৰণটো হৈছে তেজপুৰৰ যি লিচু, এই লিচুৰ সোৱাদ আৰু তেজপুৰৰ লিচুৰ যিটো পৰিমাণ ডাঙৰ, এই তাৰ অন্য লিচুৰ লগত নিমিলে আৰু তাৰ গুণগত মানদণ্ড বহুত ওপৰত। আৰু সেইকাৰণে আমি এটা

0: প্ৰজেক্ট লৈ তেজপুৰৰ লিচুৰ প্ৰসাৰক প্ৰচাৰক আৰু এখন মাৰ্কেট দখল কৰিবলৈ সক্ষম হওক। সেই উদ্দেশ্য আগত ৰাখিয়ে মই বিধায়ক হিচাপে তেজপুৰৰ এটা নতুন প্ৰজেক্ট আমি আৰম্ভ কৰিছোঁ। সেইটো প্ৰজেক্ট হৈছে ঘৰে ঘৰে লিচু। আৰু ঘৰে ঘৰে লিচু যিটো আমি আৰম্ভ কৰিছোঁ, আমি প্ৰতিটো পৰিয়ালক অৰ্থাৎ 10,000 পৰিয়ালক আমি দুডালকৈ পুলি দিম। যদি এবিঘা মাটিত 15 লিচু গছ আমি ৰোপণ কৰিব পাৰোঁ, তেনেহ'লে 20,000 পুলিত আমি 1400 বিঘা মাটিত আমি লিচু পুলি ৰোপণ কৰিব পাৰোঁ। ঘৰে ঘৰে লিচু বুলি কওঁতে দুডালকৈ লিচু পুলি দিয়া মানে 1400 বিঘা মাটিৰ লিচু উৎপাদন হ'ব। আৰু এই লিচু উৎপাদনে অসমৰ নহয়, তেজপুৰৰ নহয়, ভাৰতৰ নহয়, সমগ্ৰ পৃথিৱীত আমাৰ বজাৰখন দখল কৰিব।
1: তেজপুৰত উন্নত জাতৰ লিচুৰ প্ৰথমগৰাকী ৰূপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বুঢ়াৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই উৎসৱৰ সৈতে সংগতি ৰাখি লিচু সম্পৰ্কীয় বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন, বিশেষ গ্ৰন্থ উন্মোচন আৰু লিচু কৃষকসকলক সম্বৰ্ধনা জ্ঞাপনৰ লগতে খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তদুপৰি এই উৎসৱৰ অংশ হিচাপে লিচু বাগিচা পৰিভ্ৰমণ কাৰ্যসূচী, লিচু ৰন্ধনশৈলীৰ আস্বাদন আৰু প্ৰদৰ্শন শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত এই লিচু উৎসৱত কমেও 50 প্ৰদৰ্শক, 30 কৃষক আৰু কৃষক উৎপাদক সংগঠন তথা 20 দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশগ্ৰহণ কৰিছে। শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে জিলা কৃষি বিভাগ, তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়কে ধৰি ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে এই উৎসৱত অংশ লৈছে।
2: শক্তিপীঠ কামাখ্যাধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জিলা আয়ুক্ত, চক্ৰ বিষয়া, কামাখ্যা মন্দিৰৰ দুগৰাকী দলৈ আৰু স্থানীয় ৰাজ্যৰ প্ৰতিনিধিক লৈ এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কামাখ্যাধামৰ উন্নয়নৰ আৰু যাত্ৰীৰ সা সুবিধা বৃদ্ধিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সমাগত অম্বুবাচী মেলাৰ প্ৰস্তুতিও পৰ্যালোচনা কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
3: আজি মূলত আমাৰ যিটো কামাখ্যা কৰিডৰৰ পৰিকল্পনা আমি বহুদিন আগৰ পৰা কৰি আছিলোঁ। ইয়াত বিভিন্ন ধৰণৰ স্থানীয় লোকসকলৰ কিছু সমস্যা আছিল, তেখেতসকলৰ দোকান ঘৰ ইত্যাদিলৈ কিছু সমস্যা আছিল। এই সমস্যাবিলাক সমাধানৰ একেবাৰে শেষ পৰ্যায়ত আহিছে। গতিকে মই আজি নিজে আহি ইয়াৰ স্থানীয় ৰাইজক লগ কৰিলোঁ। ইয়াৰ দলৈ সমাজৰ কাৰ্যালয়তে দলৈ সমাজৰ দুয়োগৰাকী দলৰ উপস্থিতিত আমাৰ আয়ুক্ত ডাঙৰীয়া, আমাৰ চাৰ্কুল অফিচাৰ ডিপাৰ্টমেণ্টৰ PWD বা ইয়াত যিসকলে কাম কৰিব কনচালটেণ্ট LNT সকলোকে লৈ আমি কেনেকে হব, কি হব, আৰু ইয়াত যিসকলৰ কিছু ওজৰ আপত্তি যি আছিলে অহা সোমবাৰৰ পৰা এই ওজৰ আপত্তিখিনি লৈ কথা পতা হব আৰু অহা সপ্তাহটোৰ ভিতৰত কমপ্লিট এটা চলুচন হৈ যাব আৰু সকলোৱে এই কামাখ্যা কৰিডৰটো বা ইয়াত যি উন্নয়নৰ কথা বা আমি ৰাইজৰ বিশেষকে ইয়ালৈ অহা যাত্ৰীৰ সা সুবিধাৰ কাৰণে যিখিনি কৰিব বিচাৰিছো সকলোৱে সন্মতি জনাইছে আৰু সেই ধৰণে আমি কামখিনি ভৱিষ্যতৰ দিনত আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছো।
2: উল্লেখযোগ্য যে শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বিৰুদ্ধে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰ ৰুজু কৰিছে। তদন্তকাৰী সংস্থাটোৱে অভিযুক্ত দাসৰ বিৰুদ্ধে 22/2026 গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে 45,000 উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা দাসৰ বাসগৃহৰ পৰা তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে 1.5 কোটি অধিক নগদ ধন, বুজন পৰিমাণৰ সোণৰ অলংকাৰকে ধৰি ভালেমান সামগ্ৰী জব্দ কৰিছে। ইয়াৰ পাছতে সঞ্চালকালয়ে উৎকোচ লোৱা গোচৰটোৰ উপৰি আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰো ৰুজু কৰে। কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মাজত আজি এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি দুয়োটা প্ৰতিষ্ঠানে কৰ্কট ৰোগ চিনাক্তকৰণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে এতিয়াৰে পৰা উমৈহতীয়াভাৱে কাম কৰিব। কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্তকৰণৰ বাবে স্বাস্থ্য পৰীক্ষা কৰা, শিবিৰ স্থাপন, জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ আদি কামবোৰ ইমান দিনে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে এককভাৱে কৰিছিল যদিও এতিয়াৰে পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয়ে তেওঁলোকক সহযোগিতা আগবঢ়াব। এই ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয়খনৰ কমিউনিটি মেডিচিন বিভাগে বিশেষ দায়িত্বত থাকিব। চুক্তি স্বাক্ষৰ কৰি অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মুখ্য পৰিচালক অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ডঃ জয়প্ৰকাশ যাদৱে কয় যে ৰাজ্যৰ 1 কোটি লোকৰ স্বাস্থ্য পৰীক্ষাৰ অভিযান অব্যাহত আছে।

0: এই লক্ষ্য পূৰণৰ গতিক আজি স্বাক্ষৰিত চুক্তিখনে অধিক ত্বৰান্বিত কৰিব বুলি শ্ৰীযাদৱে মন্তব্য কৰে। বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে চুক্তি স্বাক্ষৰ কৰি এইদৰে কয়।
1: চিকিৎসা মহাবিদ্যালয়ৰ লগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ'ল। উদ্দেশ্য এইটোৱেই যে আমি সকলোৱে জানো যে কৰ্কট ৰোগৰ কাৰণে আমাৰ সকলোৰে আমি এজন সৈনিক হোৱাটো প্ৰয়োজন, আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট কমিউনিটি মেডিচিন, আমাৰ চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ পৰা, মেডিচিন ডিপাৰ্টমেণ্টৰ পৰা, গাইনী ডিপাৰ্টমেণ্টৰ পৰা যিটো কমিউনিটি আউটৰিচ প্ৰগ্ৰেম টীম আছে SCCFৰ, তেখেতৰ সহযোগ কৰি ইতিমধ্যে কমিউনিটি আউটৰিচ প্ৰগ্ৰেমে কৰি থকা কামখিনিকে আমাৰ মেডিকেল কলেজত কৰি থকা হৈছে। আমাৰ জানে যে কমিউনিটি মেডিচিনৰ আণ্ডাৰত আমি এডাপশ্যন কৰিব লাগে, ভিলেজ এডাপশ্যন ইত্যাদি কৰি আছো। গতিকে যুটীয়াভাৱে কৰিলে আমি ভাবো যে উদ্দেশ্যটো আমাৰ সফল হ'ব, আৰু এতিয়াও বহু লোক কৰ্কট ৰোগৰ চিনাক্ত কৰিব লগা দায়িত্ব সকলোৰে আছে। আৰু মই এই চেগতে আপোনালোকক আহ্বান কৰিম যে সংবাদ মাধ্যমৰ এটা বৃহৎ ভূমিকা থাকে। আমি বহু সময়ত কৈ আহোঁ কৰ্কট ৰোগৰ পৰা হ'বলগীয়া সাৱধানতা, জৰায়ুৰ কৰ্কটৰ লক্ষণ, মুখৰ কৰ্কটৰ লক্ষণ, গতিকে এইবিলাক দিলে আপোনালোকে এবাৰ কৈ দিয়ক, মানুহখিনি সজাগ কৰক।
0: গোলাঘাটৰ বীৰাংগনা সতীসাধনী কলাক্ষেত্ৰত কাইলৈ অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত কামৰূপ মহানগৰ জিলাৰ এক নম্বৰ দেৱানী আদালতে স্থগিতাদেশ জাৰি কৰিছে। এটা গোচৰৰ আজি শুনানি গ্ৰহণ কৰি ন্যায়াধীশ নয়নজ্যোতি শৰ্মাৰ আদালতে প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এই বাধা আৰোপ কৰে। অনৈতিকভাৱে প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ অভিযোগ তুলি সভাৰ প্ৰাক্তন আইনী উপদেষ্টা অনন্তৰাম মেধি আদালতৰ দ্বাৰস্থ হৈছিল। এই গোচৰৰ ভিত্তিতে আদালতে কাইলৈ গোলাঘাটত প্ৰতিনিধি সভা অনুষ্ঠিত কৰাত বাধা আৰোপ কৰে। অৱশ্যে অসম সাহিত্য সভা কাইলৈ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিবলৈ আদালতে অনুমতি প্ৰদান কৰিছে। ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমানবক সুৰজমল কানৈ মহাবিদ্যালয়ৰ চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা অচিৰে আৰম্ভ হ'ব। এই সন্দৰ্ভত কানৈ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ডাক বিভাগৰ মাজত কালি এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া আৰু ডাক বিভাগৰ হৈ ডিব্ৰুগড় মণ্ডলৰ ডাক অধীক্ষক হীৰেণ কুমাৰ গগৈয়ে এই চুক্তিত স্বাক্ষৰ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ জনোৱা মতে অচিৰে আৰম্ভ হ'বলগীয়া এই সেৱা ডি এইচ এছ কে মহাবিদ্যালয় উপডাকঘৰ নামে পৰিচিত হ'ব। এই ডাকঘৰৰ জৰিয়তে শিক্ষাৰ্থীসকলকে ধৰি জনসাধাৰণে ডাক সেৱা, বেংকিং সেৱাৰ লগতে বিভাগটোৰ অন্যান্য সংলগ্ন সেৱাসমূহ লাভ কৰিব বুলি আশা কৰা হৈছে। চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ বাবে কাইলৈৰ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত চি বি এছ ইয়ে কয় যে শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চি বি এছ ই কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 জুন বুলি ঘোষণা কৰা হৈছিল। যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজা দিন। এগৰাকী প্ৰতিষ্ঠিত শিল্পীয়ে 1959 চনত মুক্তিলাভ কৰা নিববৰুৱাৰ আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে চিনেমাৰ সংগীত পৰিচালনাত আত্মপ্ৰকাশ কৰিছিল। পাছত 1969 চনত তেওঁ ডঃ বেজবৰুৱাৰ প্ৰথমবাৰৰ বাবে গাইগুটীয়াকৈ সংগীত পৰিচালনা কৰে। দুখন বাংলা চিনেমাকে ধৰি মুঠ 27খন চিনেমাত তেওঁ নিজাববীয়াকৈ সংগীত পৰিচালনা কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰ ৰমেন বৰুৱাই কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাসকে ধৰি কেইবাগৰাকীও গীতিকাৰৰ বহুসংখ্যক গীতত সুৰ দি জনপ্ৰিয় কৰি তুলিছিল। অনিমা চৌধুৰী, পাহাৰী দাস, জ্যোতিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুন ফুকন আদি কণ্ঠশিল্পীক তেওঁ চিনেমাৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজা দিন উপলক্ষে আজি গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচী গ্ৰহণ কৰা হয়।
2: স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, লেখক লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি উপজা দিন। 1890 চনৰ আজিৰ দিনটোতে নগাঁৱৰ ৰহাত বৰদলৈৰ জন্ম হৈছিল। শিক্ষা জীৱনৰ অন্তত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত হৈ মহাত্মা গান্ধীৰ অহিংস আন্দোলনত যোগদান কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ সময়ত মুছলিম লীগে অসমক পূব পাকিস্তানৰ অংশ কৰিবলৈ লোৱা পৰিকল্পনাৰ গোপীনাথ বৰদলৈয়ে তীব্ৰভাৱে বিৰোধিতা কৰি অসমক পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ সৈতে সংযুক্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ উপজা দিনত সশ্ৰদ্ধ প্ৰণাম জনাইছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অসমীয়াৰ ভৌগোলিক অখণ্ডতা আৰু জাতীয় স্বাৰ্থ সুৰক্ষিত কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমবাসীক চিৰকাললৈ ৰক্ষা কবচ প্ৰদান কৰি গৈছে। আকাশবাণীয়ে পৰহিলৈ 90 বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই আজি ৰেডিঅ' বিতৰণ কৰে। সংঘৰ মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ আৰু সঞ্চালক ৰাহুল দেৱ বৰদলৈয়ে জনোৱা অনুসৰি আকাশবাণী নগাঁও কেন্দ্ৰৰ একালৰ শিল্পী প্ৰয়াত হৰিমাই বৰা আৰু প্ৰয়াত শুকুৰাম কোচৰ সোঁৱৰণত নগাঁৱৰ খুটিকটীয়া নিবাসী জয়কান্ত বৰাই ৰেডিঅ'সমূহ আগবঢ়ায়। চণ্ডীগড়ৰ মুল্লানপুৰৰ মহাৰাজা যাদৱেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত তিনিটা উইকেট হেৰুৱাই 368 ৰাণ সংগ্ৰহ কৰে। অধিনায়ক শুভমান গিলে 103 ৰাণ আৰু ঋষভ পণ্টে 50 ৰাণ সংগ্ৰহ কৰি খেলে।

আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ ডেৰ কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা দুই কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ। শক্তিপীঠ কামাখ্যাধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচৰ প্ৰথম দিনাৰ খেলৰ অন্তত তিনিটা উইকেট হেৰুৱাই ভাৰতৰ 368 ৰান সংগ্ৰহ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

আৰু দানকুনি চুৰাট পূব পশ্চিম পৰিবহণ কৰিডৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশক নতুন গতি প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ অৱহেলাৰ বাবে চিংৰিঘাটা মেট্ৰ' প্ৰকল্প সম্পূৰ্ণ হৈ নুঠিল, কিন্তু নতুন চৰকাৰখনে দায়িত্ব লোৱাৰ 120 ঘণ্টাৰ ভিতৰতে এই প্ৰকল্প সম্পূৰ্ণ কৰি তোলা হ'ল। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে 1,00,000 কোটিতকৈ অধিক ব্যয়ৰ ৰেল আন্তঃগাঁথনি প্ৰকল্পৰ অনুমোদন জনাব। তেওঁ কয় যে পশ্চিমবংগত 102টা অমৃত ভাৰত ষ্টেচন, 538খন উৰণীয়া সেতু আৰু উপপথ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে। 61টা ৰেল প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ কাম কাজ অব্যাহত আছে আৰু এই কাম কাজৰ অগ্ৰগতি নিৰীক্ষণৰ বাবে মুখ্য সচিবৰ কাৰ্যালয়ত এটা বিশেষ কোষ স্থাপন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শ্ৰী অধিকাৰীয়ে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক প্ৰৱজনকাৰী শ্ৰমিক আৰু শিক্ষিত যুৱক যুৱতীসকলৰ নিয়োগৰ সৃষ্টিৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও অনুৰোধ জনায়। শ্ৰীবৈষ্ণৱে আজি বিমান বন্দৰৰ পৰা নোৱাপাৰালৈ মেট্ৰ' ৰেলেৰে ভ্ৰমণ কৰাৰ সময়ত যাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰীবৈষ্ণৱৰ সৈতে ৰাজ্যমন্ত্ৰী জগন্নাথ চট্টোপাধ্যায় আৰু সাংসদ জ্যোতিময় সিং মাহাতো উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে ডবা 2026ৰ খিতাপ অৰ্জন কৰা আৰ প্ৰজ্ঞানন্দাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে খেলুৱৈগৰাকীৰ এই উল্লেখনীয় সাফল্যৰ প্ৰশংসা কৰি খেলুৱৈগৰাকীৰ ভৱিষ্যৎ প্ৰতিযোগিতাসমূহলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সন্ধিয়া নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালৰ সৈতে আলোচনাত মিলিত হ'ব। নেপালৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত দুয়োপক্ষই যৌথ স্বাৰ্থজড়িত বিষয়ত মত বিনিময় কৰিব। লগতে বাণিজ্য, বিনিয়োগ, যোগাযোগ, শক্তি আৰু গণসংযোগৰ ক্ষেত্ৰত সহযোগিতাৰ বৃদ্ধিৰ চেষ্টা চলাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে নেপালৰ বিদেশ মন্ত্ৰীগৰাকীৰ ভ্ৰমণে ভাৰত আৰু নেপালৰ মাজত বিশেষ অংশীদাৰিত্ব শক্তিশালী কৰিব। তেওঁ উল্লেখ কৰে যে দুয়োখন দেশে উন্নয়ন, সহযোগিতা, গণসংযোগ, বাণিজ্য আৰু বিনিয়োগকে ধৰি বিভিন্ন যৌথ স্বাৰ্থজড়িত বিষয়ত সহযোগিতা বৃদ্ধিৰ আলোচনা কৰিব। তিনিদিনৰ ভ্ৰমণসূচীলৈ ভাৰতলৈ অহা নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে আজি কালি নতুন দিল্লীত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰে। ভাৰতত থকা নেপালৰ দূতাবাসে প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী নেতাই ভাৰত নেপাল দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ আলোচনা কৰে। মধ্যপ্ৰদেশৰ দুয়োগৰাকী বিজেপিৰ প্ৰাৰ্থীয়ে আজি ৰাজ্যসভাৰ বাবে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ সুখ আৰু ৰজনীশ আগৰৱালে ভূপাল বিধানসভাত নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ জমা দিয়ে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ, মধ্যপ্ৰদেশ বিজেপিৰ সভাপতি হেমন্ত খাণ্ডেলৱাল, মন্ত্ৰী কৈলাশ বিজয়বাৰ্গীয়াৰ লগতে বহুকেইজন দলীয় নেতা উপস্থিত থাকে। মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ 3খন আসনৰ মনোনয়ন দাখিলৰ অন্তিম দিন 8 জুন। প্ৰাক্তন সাংসদ মীনাক্ষী নটৰাজনেও কংগ্ৰেছ দলৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। ইজৰাইল আৰু লেবাননে যুদ্ধবিৰতিৰ বাবে সন্মত হোৱাৰ মাত্ৰ কেইদিনমান পাছতে আজি দক্ষিণ লেবাননত ইজৰাইলৰ বিমান আক্ৰমণত 3জন সেনাৰ লগতে মুঠ 9জন লোক নিহত হৈছে বুলি লেবাননৰ সেনাই প্ৰকাশ কৰিছে। সেনাবাহিনীয়ে প্ৰকাশ কৰা মতে নোবাতিয়া চহৰ আৰু মাৰ্জায়ুন চহৰক সংযোগ কৰা পথত ইজৰাইলে সংঘটিত কৰা বিমান আক্ৰমণত এজন ব্ৰিগেডিয়াৰ জেনেৰেল, এজন কেপ্টেইন আৰু এজন সৈনিক নিহত হৈছে। চাকচাকিয়া গাঁৱত চলোৱা এটা পৃথক আক্ৰমণত 6জন নাগৰিক নিহত হোৱাৰ লগতে আন 4জন আহত হয়। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত ইজৰাইল আৰু লেবানন চৰকাৰৰ মাজত হোৱা আলোচনাৰ জৰিয়তে শেহতীয়া যুদ্ধবিৰতি চুক্তিত উপনীত হৈছিল। ইৰাণে বাহৰেইন আৰু কুৱেটৰ ফালে বেলিষ্টিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰিছে বুলি বাহৰেইন কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে এই আক্ৰমণক নিন্দা কৰাৰ লগতে ইৰাণক তাৎক্ষণিকভাৱে আক্ৰমণ বন্ধ কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ পুৰুষ দলটোৱে তৃতীয়বাৰৰ বাবে 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকীৰ প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। কাকামিগাহাৰাত আজি অনুষ্ঠিত ফাইনেল খেলত আয়োজক দেশ জাপানক 4-1 গ'লত পৰাস্ত কৰি ভাৰতে খিতাপ দখল কৰে। ভাৰতৰ হৈ আশীষ পুটিয়ে হেট্ৰিক অৰ্জন কৰে। অধিনায়ক কেতন কুশৱাহাই 1টা গ'ল কৰে। জাপানৰ গাকু নুমাণ্ডাই দলটোৰ হৈ একমাত্ৰ গ'লটো দিয়ে। ইপিনে ভাৰতৰ মহিলা দলটোৱে দক্ষিণ কোৰিয়াক 3-0 গ'লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কৈছে যে দেশৰ যুৱ প্ৰজন্মই 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে
পশ্চিমবংগৰ দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা ৰেল প্ৰকল্পসমূহ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ইজৰাইলে যুদ্ধবিৰতি উলংঘা কৰি দক্ষিণ লেবাননত চলোৱা বিমান আক্ৰমণত আজি 9 লোক নিহত হয় আৰু ভাৰতৰ পুৰুষ দলটোৱে তৃতীয়বাৰৰ বাবে 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী খিতাপ দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এভৰ 99.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। ষ্টুডিঅ'ৰ মজাত উপস্থিত আছো মই ডেইজি গগৈ আৰু মোৰ সৈতে আছে ত্ৰিদিশা বৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ কৰ্মশালাৰ অনুষ্ঠানটি। আজিৰ যুৱ কৰ্মশালা অনুষ্ঠানত অসমীয়া চিৰসেউজ গীতৰ চৰ্চা কৰা হ'ব। সমল ব্যক্তিৰূপে উপস্থিত আছে কণ্ঠশিল্পী মনজ্যোৎস্না মহন্ত, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: নমস্কাৰ শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ আৰু এটি খণ্ডলৈ আপোনালোকক আদৰণি জনাইছো। অসমীয়া চিৰসেউজ গীতৰ চৰ্চা আমি যুৱ কৰ্মশালাত এটি ধাৰাৰ আৰম্ভণি কৰিছিলো আৰু সেই ধাৰা অব্যাহত ৰাখি আমি কেইবাটিও খণ্ডত কেইবাগৰাকীও সমল ব্যক্তিৰ সৈতে আমি কথা পাতিছো। নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে ভাগ লৈছে। যোৱাটি খণ্ডত আমাৰ সৈতে আছিল আমাৰ সকলোৰে আদৰৰ কণ্ঠশিল্পী মনজ্যোৎস্না মহন্ত বাইদেউ। তেখেতৰ সৈতে আমি সুৰীয়া সময় অতিবাহিত কৰিছিলো আৰু ইমান ভাল লাগিছিল যে আমি আকৌ এবাৰ তেখেতক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো আৰু এটি খণ্ডত আমি লগ পাব বিচাৰিছো আৰু কিছু সুৰীয়া সময় তেখেতৰ সৈতে কটাব বিচাৰিছো। মনজ্যোৎস্না মহন্ত গোস্বামী বাইদেউ, আপোনাক আকাশবাণী ষ্টুডিঅ'ত পুনৰবাৰ আদৰণি জনাইছো।
2: ধন্যবাদ,
1: খুব ভাল লাগিছিল যোৱাটো খণ্ডত আৰু সেইকাৰণে আমি আকৌ এবাৰ সমবেত হৈছো আকাশবাণীৰ ষ্টুডিঅ'ত। আমি অংশগ্ৰহণকাৰীসকলক আদৰিছো। গহপুৰৰ অনুৰাগ বন্দীপ বিভু,
3: নমস্কাৰ।
1: গুৱাহাটীৰ সুকন্যা কাশ্যপ মহন্ত,
4: নমস্কাৰ।
1: চন্দ্ৰপুৰৰ লোপামুদ্ৰা দাস,
5: নমস্কাৰ।
1: শুৱালকুছিৰ পৰিস্মিতা শৰ্মা,
6: নমস্কাৰ।
1: মংগলদৈৰ হীৰামণি বৰুৱা,
7: নমস্কাৰ।
1: ভৱানীপুৰৰ দীপজ্যোতি দাস,
8: নমস্কাৰ।
1: ঋষিকেশ ডেকা গুৱাহাটীৰ,
9: নমস্কাৰ।
1: শিৱসাগৰৰ শৰ্মিষ্ঠা দত্ত,
10: নমস্কাৰ।
1: হোজাই লংকাৰ মৰমী দেৱী,
11: নমস্কাৰ।
1: গোৰেশ্বৰৰ পৰা প্ৰবাল ডেকা,
12: নমস্কাৰ।
1: আৰু কৈঠালকুছিৰ শশাংকদীপ হালৈ,
13: নমস্কাৰ।
1: অসমৰ বিভিন্ন ঠাইৰ পৰা আহি সমবেত হৈছে আকাশবাণীৰ ষ্টুডিঅ'ত এই গীতৰ চৰ্চাত। বাইদেউ, যোৱাটি খণ্ডত এটি গান আমি সকলোৱে শিকিলো আৰু আপুনি যিধৰণে শিকালে খুটি নাটি মাৰি আচলতে শিকাইছে আৰু সকলো উপকৃত হৈছে। আৰু আজি আকৌ গীতৰ চৰ্চাৰ মাজলৈ আগবাঢ়িব বিচাৰিছো। আজি আপুনি
2: আজি মই এটা গীত লৈছো, সেইটো ৰচনা কৰিছিলে গীতিকাৰ কীৰ্তি কমল ভূঞাই। তেখেতৰ গীত আচলতে এইটো ৰচনা কৰিছিলে বহু আগতে, তাৰমানে মই সুৰ কৰিছিলোঁ মানে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকা ৰাণাদাৰ মানে স্মৃতিত তেওঁ লিখা গীত আচলতে কীৰ্তি কমল ভূঞা দায়। কিন্তু কীৰ্তিদাই লিখা এইটো গীত সেই সময়তে, মানে তেখেত যেতিয়া তেখেতৰ মৃত্যু যেতিয়া হৈছে জয়ন্ত হাজৰিকাৰ, সেই সময়তে লিখা এইটো গীত, মানে তাৰমানে 43 বছৰৰ পিছত আচলতে সুৰ কৰিছোঁ মই 2020ত। গীতটো তেওঁৰ মানে এটা মই ছাৰপ্ৰাইজ হিচাপে তেওঁক শুনাইছিলোঁ। তেওঁ ক'লে তুমি ক'ত পালা এই গীতটো? মই বোলো তেতিয়া কভিডৰ সময়, মই বোলো মই কিতাপৰ পাত লুটিয়ালোঁ। সেইখন কিতাপত মানে দেউতাৰ কবিতা এটা আছিলে, জয়ন্ত তাৰ কিন্তু দুৰ্দান্ত বালক বুলি এটা এনেকুৱা কবিতা আছিলে, সংক্ৰান্তিৰ জুই বুলি, সেইটো পঢ়ি আছিলোঁ। পঢ়ি থকাৰ পিছত পাত লুটিয়াওঁতে এনেকৈ কিৰিদাৰ এই গানটো পালোঁ। তাত গীতৰ কথাখিনি মোৰ মানে ইমান ভাল লাগিলে, তাৰপিছত মই বোলো ৰাম এইটো সুৰ কৰোঁ। সুৰ কৰি পেলালোঁ, সুৰ কৰি ৰেকৰ্ডে কৰি পেলালোঁ, কৰি পেলাই কিৰিদাক শুনালোঁ। কিৰিদাই তেতিয়া মোক গোটেই কাহিনীটো ক'লে যে মানে তেওঁৰ সাংঘাতিক দুখ এটা জীৱনত, যে ৰাণাদাই কৈ থৈ গৈছিলে তেওঁক যে মোৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰত এনেকুৱা প্ৰগ্ৰেম আছে, 5টা গীত লাগিব। তাৰ মাজত কিৰিদাক হেনো কৈছিলে যে আপুনি গীত লিখি থ'ব মোৰ কাৰণে, মই আহি সুৰ কৰিম। কিন্তু সেইটোতো নহ'ল। সেইকাৰণে গীতৰ শাৰীটো, প্ৰথম শাৰীটোৱে আছিলে, যি গীত তোমাৰ নহ'ল গোৱা তাৰ বাবে কান্দে জীৱনে, যি সুৰ তোমাৰ নহ'ল দিয়া তাৰে ব্যথা প্ৰাণে প্ৰাণে। তাৰপিছত পঢ়ি যাওঁতে মোৰ মৃত্যু সাৱতি জিৰোৱা জনৰ বুকুৰ কথাটি ক'লা, ইমান ক্লান্ত হ'লানে তুমি এনেকৈ টোপনি গ'লা, অত দুখ থৈ গ'লা ববলৈ কিয় হায় কি অভিমানে। কিন্তু পঢ়ি যাওঁতেই এটা আবৃত্তি কৰোঁতে মোৰ সুৰ এটা মনলৈ আহিয়েই গৈছে, মানে এটা সুৰ তেওঁৰ এই গীতটোৰ কথাৰ মাজতে আছে। মানে পঢ়িলে গম পায় গীতটো তেওঁ আচলতে কিমান আঘাত পোৱাৰ পিছতে গীতটো লিখিছে কীৰ্তিদাই। গতিকে

0: সেই গীতটো মানে আজি শিকাব মন গৈছে ইহঁতক খুব দেখুৱাবলৈ। সেয়া পিছৰখিনি আছিলে এনেকুৱা, তোমালৈ মনত পৰিব যেতিয়া সাজৰ তৰাটি চাম, কৰুণ গধূলি হয়তো নিৰলে ইটুপি চকুলো পেলাম। তাৰপিছত কৈছে যি আছা তুমি, তুমি নাই আগৰ কথাখিনি তুমি নাই, তাৰপিছত কৈছে যি আছা জীয়াই আছা তুমি আমাৰ কাৰণে সুৰে চন্দে গানে গানে, ৰাণাদাৰ কথাৰে ৰাণাদাৰ সোঁৱৰণত এই গীতটো মই সুৰ কৰিছিলোঁ। তো মোৰো ভাল লাগে গানটো গাবলৈ পালে, আজি গাওঁ এওঁলোকৰ লগত একেলগে ভাল ভাল গোৱা ল'ৰা ছোৱালী গোটেইবোৰ, গতিকে এওঁলোকেও গাওক ময়ো গাওঁ।
1: সেইকাৰণে ভাল লাগে যে আপোনালোকৰ সৈতে বহিছোঁ আৰু সেই আঁৰৰ কথাখিনিও আমি গম পাইছোঁ, শ্ৰোতাসকলেও গম পাইছে, এই কথাটোৱে আৰু আচলতে ভাল লগাই তুলিছে।
0: হয় হয় হয়, ঠিক আছে গাওঁ ন আমি।
2: হয় হয়।

কেনেকৈ ক'ব লাগিছিলে আমি সেইটো নকৰি অকণমান একচেণ্ট এটা আছে, সেইটো কেনেকুৱা? মানে পাৰ্টিকুলাৰলি দেখাইছোঁ সেই তাৰে বেথা, এনেকুৱা মোৰ ফিলটো, নাজানো এইটো এক্সপ্ৰেছ হৈছে নাই, কিন্তু গাঁৱতে সেইকাৰণে

বেলেগ বেলেগেও গাব পাৰা, ধৰক কোনোবাই স্ৱিপ নোট লগাইছা ভালো লাগিছে শুনি, অত দুখ এনেকেও গাব পাৰা, বা অত দুখ এইটোও কৰিব পাৰা, ভেৰিয়েশ্যনো কৰিব পাৰা।

0: সেনেকে শেষ হব পাৰে। ঠিক আছে,
1: খুব ভাল লাগিল কীৰ্তি কোমল ভূঞাদেৱৰ গীতটি, আৰু তাৰ আঁৰৰ কথাখিনিও আমি গম পালো সকলোৱে একেলগে আজি চৰ্চা কৰিলে, খুব ভাল লাগিল। আৰু এটি গীত আমাৰ হাতত সময় আছে, এইসকল আমাৰ নতুন প্ৰজন্মৰ শিল্পীৰ সৈতে, কণ্ঠশিল্পীসকলৰ সৈতে কোনটো গীতৰ কথা পাতিব বিচাৰিব?
0: তাকে, মোৰ খুব ভাল লাগিছে তেওঁলোকৰ লগত গান গাই থাকি। হঠাৎ মনত পৰিছে মোৰ নাট্যকাৰ মণি ভূঞা, তেখেতৰ গীত কৰিছিলোঁ মই এটা কবিতাই, সুবৰ্ণাবুৱে দিছিলে মোক গীতটো, মানে তেওঁৰ এটা স্মৃতিচাৰণ অনুষ্ঠান, তেওঁ মৃত্যুৰ পিছতেই স্মৃতিচাৰণ অনুষ্ঠান এটাত গাবলৈ মোক দিছিলে গীতটো, মানিক আহমেদ তেওঁ লৈ আহিছিলে মোৰ ওচৰলৈ, টেক্সটো সুবৰ্ণাবুৱে পঠিয়াই দিছিলে। গীতটোৰ কথাখিনি মানে বেছ দীঘলীয়া আছিলে আৰু মোৰ কাৰণে এটা মানে চেলেঞ্জেই আছিলে আৰু সেইটো গীত সুৰ কৰাৰ। তাৰপিছত গীতটো সুৰ কৰিছিলোঁ আৰু সেই অনুষ্ঠানটোত গাইছিলোঁ, পিছলৈ মই সেইটো ৰেকৰ্ডো কৰিছিলোঁ।
1: তেখেতক আমি নাট্যকাৰ বুলিয়ে জানো,
0: নাট্যকাৰ বুলিয়ে জানে মানুহে সঁচাকে, সেইকাৰণেহে আচলতে গীতটো লৈ আহিছিলোঁ, যে তেওঁ যে গীতটো লিখিছিলে এনেকৈ, কবিতাও যে তেওঁৰ আছে, গতিকে সেইকাৰণে ভাবিলোঁ যে এওঁলোকৰ লগত শ্বেয়াৰ কৰোঁ গীতটো।
1: সেই গীতটো আমি চৰ্চা কৰোঁ আজি, এবাৰ গীতৰ কথাখিনি আপুনি কৈ দিব নেকি?
0: গীতৰ কথাৰ মাজত মানে ইণ্টাৰপ্ৰিটেশ্যন বহুত বেলেগ বেলেগ হয়, এনেকুৱা এটা আছে কিবা এটা যেন তেওঁ অন্বেষণ এটা বাৰে বাৰে কৈ আছে যে তোমাক প্ৰকৃতিৰ মাজত তেওঁ বিচাৰিছে, কাৰোবাক কাৰোবাক মানে যাক বিচাৰিছে তেওঁ খুব তেওঁৰ বুকুৰ আপোন হ'ব লাগিব, আৰু মানে এনেকৈ কৈছে যে হালি জালি ধাননিৰ ৰূপৰেদি বৈ উতলা কৰে সি যি যাক বতাহে, কাণে কাণে কৈ যায় তোমাৰ কথা তুমি ক'ত, ধাননিৰ ওপৰেদি হালি জালি বৈ যোৱা মানে আৰু এইটো লেণ্ডস্কেপ মানে এটা এটা ধাননিৰ ওপৰেদি বৈ যোৱা বতাহ যাকে তেওঁক কয় তুমি ক'ত। তাৰপিছত কয় সন্ধিয়া যিখন আকাশক বুৰু বুৰু বেলিৰ আভাই হেঙুলৰ ৰঙেৰে ৰঙাই, যিখন ৰক্তিম আকাশক লুইতেও আঁকোৱালি ৰাখি চুমা খায়, সেইখন আকাশেও সোধে হি মোক তুমি ক'ত তুমি ক'ত তুমি ক'ত। আকৌ তেওঁ কৈছে বগা বগা কহুঁৱাৰ এজাক ফুলে উলাহতে নাচি চাইছে আপোন মুখ সোৱণশিৰিৰ দাপোনত, মূৰ তুলি সিহঁতেও সোধে হি মোক তুমি ক'ত, কহুঁৱাৰ এজাক ফুলে। হঠাৎ তেওঁ এনেকৈ অন্বেষণ কৰি গৈ গৈ তেওঁ বিচাৰি পাইছে, তুমি দেখোন আকাশত, তুমি দেখোন বতাহত, তুমি দেখোন আকাশত বতাহত আকাশৰ হেঙুলত সকলোতে আছা, সৰ্বত্ৰ বিয়পি আছা দেখোন তুমি, এইটো আৰু মানে তাৰ ফিলটো ইমান ভাল লাগিছিলে মোৰ পঢ়ি লৈ কবিতাটো, মই এতিয়া কেনেকৈ সুৰ কৰোঁ ইয়াক, তাৰপিছত সুৰ কৰিছিলোঁ, ভালেই পাইছিলে সুবৰ্ণ বহুতে আৰু মোৰো ভাল লাগিছিলে, গোটেই ৰেকৰ্ডো কৰি পেলাইছিলোঁ।
1: আৰু সুৰৰ মাজেৰে আজি আকৌ গীতটিৰ চৰ্চা কৰোঁ আমি,
0: চৰ্চা কৰোঁ এওঁলোকৰ লগত। আচ্ছা আমি কি কৰিম, হালি জালি, হালি জালি মই একচুৱেলি গীত গাওঁ, তোমালোকৰ কাৰণে স্কেলবোৰ কিবা কিবি কৰি আছে পালত।

কৰা, তুমি যদি কৰিব খোজা, মই নাই কৰা খালি। গুৰু গুৰু বেলি ৰাভাই, বেলি ৰাভাই, এই কৈছো।

এতিয়া এই এইখিনিলৈকে একেই গানটো, ইয়াৰ পিছত অকণমান এটা হেৰি এটা আছে আৰু, এটা মানে কি ক'ম এতিয়া, ট্ৰানজিশ্যন ক'ম নে মানে এটা অলপমান এগ্ৰেশ্যনো আছে তাতে, সেইকাৰণে এনেকুৱা এটা সৰু এটা কাম আছে। বেলেগ বেলেগো কিবা কৰিব পাৰা, মোৰ এইটো এটা এটা অৰ্নামেণ্ট দিছোঁ আৰু, গানটোৰ কথাত নাই এইটো বস্তুটো।

0: ফাঁদ থাকিব লাগিব, শাস্তি দিছো ন এইটো কাৰণে। বগা বগা কহুৱাৰ এজাব ফুলে বুলি কওঁতে মানে সঁচাকে এজাব কহুৱা ফুললে যেন গুচি যাব পাৰি এনেকুৱা। তাৰপিছত আৰু সেই যে কৈছে সোৱণশিৰিৰ দাপোনত মুখ চাই কহুৱা ফুলখিনিয়ে, কিন্তু মানে একদম নদীত যে চাহটো মানে ফুলখিনি পৰিলে তাৰ প্ৰতিবিম্বটো, সেইবোৰ মানে এটা ছবি এখন চকুৰ আগত ভাহি যায় মানে। বা সন্ধিয়াটো তেনেকে, সন্ধিয়া যিখন আকাশ হওক বুৰু বুৰু বেলি, বুৰু বুৰু বেলিটো ৰঙা ৰক্তিম আভাটো তাৰ, যিখন আকাশ যে ৰক্তিম কথাটো আছে নহয়, যিখন ৰক্তিম আকাশ সেই গোটেই মানে হেৰিবিলাক বৰ ধুনীয়াকে ছবিবোৰ আছে মানে। আৰু এটা গোটেই গীতটো মানে এটা অন্বেষণ, এটা চাৰ্চিং, এটা মানে কিবা এটা বিচাৰি গৈ আছে। আৰু তোমাক বুলি কৈছে, তুমিটো মানে এবষ্ট্ৰেক্ট হৈ আছে ইয়াত, তুমি মানে কোন, হয়তো ভগৱানো হ'ব পাৰে, এটা নেদেখা এটা এবষ্ট্ৰেক্ট তেওঁৰ এটা কিবা খুব পাবলৈ বিচৰা বস্তু তেনেকুৱা মানে পাব বিচাৰিছে। তুমি ক'ত, তুমি ক'ত, তুমি ক'ত, তাৰপিছত তুমি ক'ত, তুমি ক'ত, তুমি আছানে নাই বিচাৰি ফুৰিছে, চবেই দেখোন মোক তোমাৰ কথা সোধে বাৰে বাৰে, সেইটো কৈ আছে নহয় ৰক্তিম আকাশত, সিহঁতেও মোক সোধে তুমি ক'ত, সিহঁতেও মোক সোধে, এজাক ফুলেও সোধে তুমি ক'ত, মইতো তোমাক বিচাৰি ঘূৰি ফুৰিছোঁ। এই যিটো মানে চাৰ্চিং এটা গানটোৰ সেইটো গভীৰতা মানে, তাৰপিছত গৈ একদম শেষত মানে তেওঁ ডিস্কভাৰ কৰিছে, আৰে তুমিতো সৰ্বত্ৰ বিয়পি আছা, সেইটো কওঁতে মানে অলপ তেনেকুৱা লাগি যায় যেন মানে তেওঁৰ আৰাধ্য কোনোবা এজন, কিবা যেন তেওঁ খুব, যাক খুব আৰাধনা কৰে, পাব বিচাৰে, যে তাৰে তুমি দেখোন সৰ্বত্ৰ বিয়পি আছা, তুমি দেখোন আকাশত, তুমি দেখোন বতাহত, তুমি দেখোন আকাশৰ হেঙুলত সেই ৰংটোতো আছা, সকলোতে দেখোন আছা তুমি, কিয় কৈ আছো তোমাক, তুমি ক'ত, তুমি ক'ত বুলি, এই যিটো হাহাকাৰ এটা, বিচাৰি ফুৰা এটা, সেই বস্তুটো মানে কথাখিনিৰ মাজত আছে ন, সুৰ কৰি, সেইকাৰণে বিৰাট ভাল লাগিছিলে আৰু, কিবা এটা চেলেঞ্জ এটা যেন লাগিছিলে।
1: খুব ভাল লাগিল বাইদেউ আপোনাৰ সৈতে আমি বহুখিনি সুৰীয়া সময় কটালোঁ। আচলতে আপোনাক আমাৰ মাজত পাই ইমান ভাল লাগিছে, অনুষ্ঠানী সামৰিবৰ মন যোৱা নাই, কিন্তু সময় যিহেতু নিৰ্ধাৰিত হৈ আছে আৰু ঘড়ী কাটা ইংগিত দিছে শেষ কৰিব লাগিব অনুষ্ঠানটো, আপোনাক আমি ধন্যবাদ জনাইছো আমাক এইখিনি সময় দিয়াৰ বাবে। আমি আশা কৰিম অনাগত সময়ত আকৌ আপুনি আহিব আমাৰ মাজত, এনেকৈ নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ সৈতে সময় কটাব, আপোনাৰ সুৰীয়া যাত্ৰা অব্যাহত থাকক, আপোনাক আমি সকলোৱে খুব ভাল পাওঁ, গতিকে আপোনাক এনেদৰে আকৌ পাই থাকিম বুলি আমি আশা কৰিছো। খুব ভাল লাগিল,
0: অশেষ ধন্যবাদ, মোৰো খুব ভাল লাগিলে, ভাল ভাল গান গোৱা ল'ৰা ছোৱালীক লগ পাইছো আৰু সেইকাৰণে কথা পাতি থাকি ভাল লাগিছে, গান গাই থাকি ভাল লাগিছে তেওঁলোকৰ
1: লগত, কেতিয়াবা বাইদেউ ধন্যবাদ জনাইছো। অনুৰাগ বন্দিত বিভু, সুকন্যা কাশ্যপ মহন্ত, লোপামুদ্ৰা দাস, পৰিস্মিতা শৰ্মা, হীৰামণি বৰুৱা, দীপজ্যোতি দাস, ঋষিকেশ ডেকা, শৰ্মিষ্ঠা দত্ত, মৰমী দেৱী, প্ৰবাল ডেকা, শশাংক দীফালৈ, আৰু ধন্যবাদ জনাইছো আমাৰ বাণীবন্ধনৰ দায়িত্বত থকা স্নেহা পাঠক, ডেইজি গগৈ আৰু দিব্যজ্যোতি কলিতা, সকলোকে ধন্যবাদ জনাইছো। আৰু অনুষ্ঠানটি ইয়াতে সামৰিছো, আমি আশা কৰিছো আমাৰ আকাশবাণীৰ যুৱ কৰ্মশালাৰ এই যাত্ৰা অব্যাহত থাকিব, আমি এই প্ৰয়াস আগুৱাই লৈ গৈ থাকিম। শ্ৰোতাসকল, আপোনালোকে অনুষ্ঠানটি শুনি থাকিব, মৰম আদৰ কৰি থাকিব, এনেদৰে আকাশবাণীক অনুষ্ঠানটি ইয়াতেই সামৰিছো, নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাসকলে যুৱ কৰ্মশালা অনুষ্ঠানটি শুনিলে। আজিৰ যুৱ কৰ্মশালা অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত আছিল মনজ্যোৎস্না মহন্ত গোস্বামী, অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ত্ৰিদিশা বৰাৰ সৈতে মই ডেইজি গগৈ আজিলৈ বিদায় লৈছো, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। লগতে শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আগবঢ়াইছো ভজনৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ পুনতেই শুনক সুমন কল্যাণপুৰৰ কণ্ঠত এই ভজনটি।

জীৱনত সফলতা লাভ কৰিবলৈ কেৱল প্ৰতিভাই যথেষ্ট নহয়, ইয়াৰ লগতে নিজৰ ওপৰত আস্থা, বিশ্বাস, অধ্যাৱসায়ৰ উপৰিও ইতিবাচক মনোভাৱো সমানেই প্ৰয়োজনীয়। প্ৰিয় শ্ৰোতা, আজি কথা পাতিম আত্মবিশ্বাস সম্পৰ্কে, কিন্তু তাৰ পূৰ্বেই অনুষ্ঠানত শুনাবলৈ লৈছোঁ মোৰ ভাল লগা এই গীতটি ক্ৰিছ চিনেমাখনৰ পৰা। গীতটিত কণ্ঠদান কৰিছে নাছিৰ ফৰাজ, উদিত নাৰায়ণ, শ্ৰেয়া ঘোষাল আৰু ৰাজেশ ৰোশনে।

জীৱনত সফল হ'বলৈ জ্ঞান, পৰিশ্ৰম আৰু আত্মবিশ্বাস অতি প্ৰয়োজনীয়। বহু সময়ত আমি নিজকে আনৰ লগত তুলনা কৰি নিৰাশ হওঁ, কিন্তু প্ৰতিজন মানুহৰ নিজা প্ৰতিভা আৰু শক্তি থাকে। নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো ডাঙৰ বাধাও সহজে অতিক্ৰম কৰিব পাৰি। প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানত এইবাৰ নিবেদন কৰিছোঁ জুবিন গাৰ্গ আৰু শ্ৰেয়া ঘোষালৰ দ্বৈতকণ্ঠৰ ইংগিতটি।

জীৱনৰ বহু সময়ত আমি ব্যৰ্থতাৰ সন্মুখীন হওঁ, কিন্তু এই ব্যৰ্থতাকে আমি শেষ বুলি ভাবিব নালাগে। ই দিয়ে আমাক নতুন শিক্ষা আৰু আগবাঢ়ি যোৱাৰ নতুন পথ। সেয়ে সকলো নতুনকৈ আৰম্ভ কৰাৰ মনোভাৱেৰে আমি আগবাঢ়ি যাব লাগে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত নিবেদন কৰিছোঁ জেতুকা পাতৰ দৰে চিনেমাখনৰ পৰা দীক্ষু শৰ্মা আৰু জুবলি বৰুৱাৰ দ্বৈতকণ্ঠৰ এই গীতটি।

জন্মৰ পৰা মৃত্যুলৈকে জীৱন পথত আমি নানা অভিজ্ঞতা বুটলোঁ। এই সকলো অভিজ্ঞতাই আমাক কিবা নহয় কিবা শিকায়। সুখ দুখ, জয় পৰাজয় সকলো মিলিয়েই জীৱন। সেয়েহে প্ৰতিটো মুহূৰ্তক ইতিবাচকভাৱে গ্ৰহণ কৰা উচিত। প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ৱান্টেড চিনেমাখনৰ পৰা শান আৰু শ্ৰেয়া ঘোষালৰ দ্বৈতকণ্ঠত মোৰ ভাল লগা এই গীতটি।

মানুহে সকলো বিচাৰি পায়, বিচাৰি পায় নিজক। গান এজন ব্যক্তিৰ বাবে মহৌষধ। গানতে ৰামধেনু, গানতেই সুৰংশ পায়। প্ৰিয় শ্ৰোতা, আজিৰ ৰামধেনু অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ কবিতা শেঠ আৰু অমিতা ভট্টাচাৰ্যৰ দ্বৈত কণ্ঠত ৱেক আপ শেঠ চিনেমাখনৰ পৰা এই গীতটি। আৰু এই গীতটিৰে

অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। লগতে শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিবলৈ পাব বেলা চৌধুৰীৰ খেয়াল, ৰাগ য়মন।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বেলা চৌধুৰীৰ খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 যোৱাৰ লগে লগে অন্ত পৰিল আজিৰ আমাৰ প্ৰচাৰণৰ। আমাৰ কাইলৈ প্ৰচাৰণ মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, জয় হিন্দ, শুভৰাত্ৰি।